নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 26 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 20 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 10 তাৰিখ। এতিয়া সময় পুৱা 5:33:44 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দেৱচৌধুৰী, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত মিতুল গগৈ, আছিফ আহমেদ। ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল কৰিশ্মা শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, মুনীন্দ্ৰ কুমাৰ পাঠকৰ কণ্ঠৰ লোকগীত, মহানন্দ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ ভক্তিমূলক গীত, খগেন গগৈ।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। পুৱা 6:15 চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। ন:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী নলিনী চৌধুৰী, মন্দিৰা লাহিৰী, বীৰেন্দ্ৰনাথ দত্ত, অৰ্চনা মহন্ত আৰু বিভুৰঞ্জন চৌধুৰী। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমে, তৰং, প্ৰাদেশিক সংগীত আৰু প্ৰীত লৰী। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, একক ছবিৰ গীত, লীনা বৈশ্যৰ কণ্ঠৰ খেয়াল, প্ৰায়চিত্ত শীৰ্ষক এখনি নাটক, ৰচনা বিনীতা দেৱীৰ, প্ৰযোজনা সুদৰ্শন বৰকটকীৰ। আৰু 7:10 চৰকাৰৰ 12 বছৰৰ সফল বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিশেষ অনুষ্ঠান। নিশা 8:30 ভজনৰ অনুষ্ঠান। 9:30 ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ মৰু বিহাগ।

এতিয়া আগবঢ়াইছো আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া দুটিমান অনুষ্ঠানৰ চমু পৰিচিতি। পুৱা 7:30 বজাত স্মৃতিৰ দিনলিপিত কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব হিমান্ত বাৰ্মাই। নিশা 10 বজাত অভিলেখাগাৰৰ পৰা, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:30 বজাৰ আইডিঅ'ৰ বোলনি অনুষ্ঠানত বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ, এই বিষয়ে অময়া দাসৰ সৈতে কথা পাতিব ভাস্বতী কলিতাই। অনুষ্ঠান পৰিচিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক চিত্ৰলেখা দাসবৰাৰ কণ্ঠৰ এটি ভজন।

চিত্ৰলেখা দাসবৰাৰ কণ্ঠত সুৰদাস ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত।

হিতেশ চন্দ্ৰ দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকাৰ আৰু সহযোগী শিল্পীসকল। গীতৰ কথা মজৰুহৰ, সুৰ লক্ষ্মীকান্ত প্যাৰেলালৰ, ছবি বৰ্ষা বাহাৰ।

ববি ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো শৈলেন্দ্ৰ সিঙৰ কণ্ঠত। গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ লক্ষ্মীকান্ত প্যাৰেলাল।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠৰ গীত ছবি বনফুল, গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ লক্ষ্মীকান্ত প্যাৰীলাল।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনন্দ বক্সী ৰচিত আৰু ৰাহুল দেৱ বৰ্মন সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে অমিত কুমাৰে। ছবি বালিকা বধূ।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, ছবি য়াদো কি বৰাত, গীতিকাৰ মজৰুহ, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

প্ৰত্যাহ্বান ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা মজৰুহৰ, সুৰ ৰাহুল দেৱ বৰ্মনৰ, কণ্ঠদান কৰিছে আশা ভোছলে আৰু ৰাহুল দেৱ বৰ্মনে।

3420 ছবিৰ পৰা এটি গীত শুনো আহক। গীতিকাৰ শৈলেন্দ্ৰ, সুৰকাৰ শংকৰ জয়কিষণ, কণ্ঠশিল্পী মান্না দে আৰু সহযোগী শিল্পীসকল।

অনুষ্ঠানত এইবাৰ এয়া মহম্মদ ৰফি, সুমন কল্যাণপুৰ, সুষমা আৰু প্ৰতিভা। ছবি আন্দাজ। গীতটিত সুৰাৰোপ কৰিছে শংকৰ জয়কিষণে।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি এখন মুকলি আলোচনা চক্ৰৰ আয়োজন কৰে আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ বাটত পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত থকা অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যুবৰণ কৰা পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেলেঠাৰিয়ে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। উল্লেখযোগ্য যে 30খনতকৈও অধিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰ আৰ্থ সামাজিক পটভূমিৰ পৰা দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদলৈ এই উত্থান ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই আগবঢ়োৱা সুযোগ আৰু সামাজিক গতিশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত। শ্ৰীমোদীৰ নেতৃত্বৰ কালছোৱাত ভাৰত বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত বিকশিত অৰ্থনীতিৰূপে পৰিগণিত হোৱাৰ লগতে দেশে উন্নয়ন, প্ৰযুক্তি, জলবায়ুৰ সৈতে জড়িত কাৰ্যসূচী আদি ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰভাৱশালী কণ্ঠৰূপে আত্মপ্ৰকাশ কৰিছে। এই কালছোৱাতে দেশে বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিসমূহো সম্পাদন কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল চাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰ প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰ্যৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ চকুত লগা কৃতিত্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ বাৰ্তাত উভয় দেশৰ বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ আশা প্ৰকাশ কৰে।
1: Hello and greetings from Papua New Guinea to my friend Prime Minister Modi. Congratulations on reaching a historic milestone, the longest continuous Prime Minister of the great country of India. You have now surpassed the record as the longest serving Prime Minister of India. India remains a friend of Papua New Guinea. You personally have come here. I give respect to you as a senior leader of the Global South, and I am happy that you have now a whole record as the longest serving Prime Minister of India.
0: ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়তে উল্লেখ কৰে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ ল'ব বুলি আশা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী

সকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত বিনিময় শীৰ্ষক স্থল বন্দৰ ব্যৱস্থাপনা LPMS ব্যৱস্থাৰ উদ্বোধন কৰে। এই ব্যৱস্থাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ স্থল বন্দৰসমূহত কাৰ্গো, যাত্ৰী আৰু বাহন প্ৰক্ৰিয়াকৰণক ডিজিটেল মাধ্যমত একত্ৰিত আৰু সুশৃংখলিত কৰাৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে এই পদক্ষেপে আধুনিক প্ৰযুক্তিচালিত সীমান্ত ব্যৱস্থাপনা গঢ়ি তোলাৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এই মঞ্চখনে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বাণিজ্যৰ সুবিধা, সংযোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰিব। শ্ৰীশ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে 4টা দিশৰ কৌশলৰ ওপৰত কাম কৰি আছে আৰু এই দৃষ্টিভংগীত স্থল বন্দৰ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বৰ্তমান সমগ্ৰ দেশত 15টা স্থল বন্দৰ কাৰ্যক্ষম হৈ আছে আৰু অহা 2 বছৰৰ পৰা 3 বছৰত নতুনকৈ 11টা স্থল বন্দৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। প্ৰব্ৰজন হ্ৰাস, স্থানীয় অৰ্থনীতিৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ জনসাধাৰণৰ লগত সাংস্কৃতিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত স্থল বন্দৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বুলগেৰিয়া ভ্ৰমণকালত ডঃ জয়শংকৰে বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি দেশখনৰ আন আন শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰে ফিনলেণ্ডত কুলটাৰাণ্টা আলোচনাৰ চতুৰ্দশ সংস্কৰণত অংশ ল'ব। এইবেলি এই আলোচনাৰ মূল বিষয় হৈছে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় প্ৰেক্ষাপটত ৰূপান্তৰমুখী বিশ্ব। ভ্ৰমণকালত ডঃ জয়শংকৰে ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি দেশখনৰ অন্য নেতাসকলৰ লগতো বৈঠকত মিলিত হ'ব। নতুন দিল্লীত ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এখন মুকলি আলোচনাচক্ৰ আয়োজন কৰে। আলোচনাৰ অধ্যক্ষতা কৰি আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ভি ৰামা সুব্ৰমণিয়ানে চাইবাৰ জালিয়াতিৰ ফলত উদ্ভৱ হোৱা ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি নাগৰিকৰ অধিকাৰ, মৰ্যাদা আৰু নিৰাপত্তাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসুব্ৰমণিয়ানে কয় যে বিগত 6 বছৰত চাইবাৰ প্ৰবঞ্চনাৰ ফলত ভুক্তভোগীয়ে 52,900 কোটিৰ অধিক টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত প্ৰায় 8% ধন ডিজিটেল গ্ৰেপ্তাৰৰ ভাবুকিৰে হৰলুকি কৰা হৈছে। এনে অপৰাধ প্ৰতিৰোধৰ বাবে ব্যৱহাৰিক ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ভুক্তভোগীৰ হেৰুৱা ধন উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সঁহাৰি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গায়কোৱাড়ে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ আৰ্শাদ খান, অনুকুল ৰয়, আয়ুষ বাদনী আৰু বিপ্ৰাজ নিগমে 2টাকৈ উইকেট দখল কৰে। উজ্জীৱিত প্ৰদৰ্শনেৰে অনবদ্য শতক অৰ্জন কৰা ভাৰতৰ ঋতুৰাজ গায়কোৱাড়ক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এই দলৰ মুখামুখি হ'ব। ভাৰতৰ মহম্মদ ছিৰাজক আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া সমাগত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। পুৰুষৰ দল নিৰ্বাচন সমিতিয়ে ছিৰাজৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক 2টা শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে। এটা বিবৃতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে কয় যে দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ছিজনৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক পদক্ষেপ হিচাপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খেলুৱৈগৰাকীক শৃংখলা 2টাৰ পৰা বিশ্ৰাম দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া আশা শৰ্মা কটকী।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰূপ শেখৰৰ কণ্ঠৰ এটি গীত।

শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroach.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰি স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যন, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন টাৰ্ণাৰ মেকানিক, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।

0: 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্ব থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ উঠিব। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। ডঃ শৰ্মাই কয় যে কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে গঢ়ি তোলা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলাত কালি এই উপলক্ষে 166টা স্বাস্থ্যকেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 3,596 গৰাকী প্ৰসূতিৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ওদালগুৰি জিলাতো কালি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়, ৰৌতা, মহলীয়াপাৰা, ভেৰগাঁও, ডিমাকুচি, হৰিচিঙা আদৰ্শ চিকিৎসালয়, ওৰাং, টংলা, খৈৰাবাৰী আৰু ওদালগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহতো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাখনত কমেও 2,293 গৰাকী সন্তান সম্ভৱা মহিলাক কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত এই কাৰ্যসূচীৰ অংশ হিচাপে সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ব যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে কালি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো কালি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: सुनिए, क्या आपने पीएम सूर्य घर मुफ्त बिजली योजना के बारे में सुना है?
2: भारत

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰূপজ্যোতি গগৈৰ কণ্ঠৰ এটি গীত।

আধুনিকীতাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি এনডিএৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014-26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952-13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964-27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ

0: দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপনৰ বাবে এনডিএ আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন ৰাজ্যৰ এনডিএ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কৰ্মসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত ডঃ শৰ্মাই কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।
1: Summit level meeting here in Guwahati, which will again strengthen Assam's role in India-Japan relationship.
0: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6,000ৰো অধিক ব্যৱসায়ক সংযোগক প্ৰতিনিধিত্ব কৰা FEBI সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2024-25 শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স চমুকৈ PGI তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ 27 সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষাখণ্ডক দেশৰ ভিতৰত দশম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় প্ৰথম, পঞ্জাব দ্বিতীয় আৰু কেৰালাম তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা 2 আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 2026-27 বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰি প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলসমূহৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ 4গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগত অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলো আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলো। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলো। আজি মই মুখ্যতঃ ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকে তাক মোকামিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালো আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকে কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকে পালন কৰিম, বিভিন্ন বিভাগৰ ৰিভিউ ললো।
0: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। মন্ত্ৰী বৰাই কালি ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি উপৰিপুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ দিহিঙীয়াৰ উপৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱো উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ পিছত আমাৰ চৰকাৰৰ যি পৰম্পৰা, একোজন মন্ত্ৰী 2 বা 3খন জিলা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে আৰু সেই দায়িত্ব অনুসৰি মোৰ ভাগত চৰাইদেউ আৰু শিৱসাগৰ এই দুখন ঐতিহ্যমণ্ডিত 600 বছৰীয়া আহোম শাসনৰ ঐতিহ্য বিজড়িত এই জিলা দুখনৰ দায়িত্ব পৰিছে আৰু আহি আজি প্ৰথমে আমি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ কামনাৰে এই ঐতিহাসিক চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোহি। আমাৰ 2খন জিলাৰ জনপ্ৰতিনিধি নাজিৰাৰ ময়ূৰ বৰগোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, মাহমৰাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি চৰাইদেউ জিলা আয়ুক্ত, আমাৰ অন্যান্য বিভিন্ন দায়িত্বত থকা আমাৰ বিষয়ববীয়াসকল, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সকলোৱে আহি আমাৰ উপপুৰুষৰ আশীৰ্বাদ লৈ আগন্তুক দিনত যাতে এই 2খন জিলাৰ জনসাধাৰণৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহ আমি চৰকাৰৰ মঞ্চত আলাপ আলোচনাৰে আমি নিৰাময়ৰ দিশেৰে আগুৱাই লৈ যাব পাৰোঁ।
0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ পাঁচজন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্টট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে পাঁচগৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে তিনিগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব।

0: ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি দাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত 8টা উইকেট হেৰুৱায়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এ দলৰ মুখামুখি হ'ব। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰি শিৰোনাম দখল কৰিছে। নগাঁও হোজাই আৰু গোলাঘাট জিলাৰ 4খন বনাঞ্চলত চৰকাৰে উচ্ছেদ চলাব। ন্যায়ালয়ে চৰ্ত সাপেক্ষে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই উচ্ছেদৰ বাবে তৎপৰ হৈছে বন বিভাগ। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্ধাৰিত সময়ত বেদখলকাৰীয়ে ভূমি খালী নকৰিলে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ আৰু ৰাজ্য চৰকাৰক উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত অসম ইউৰোপ সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউৰোপীয় সংঘৰ সহযোগত সুগন্ধি আৰু সোৱাদ, আয়ুষ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ব্লু ভেলী ক্লাষ্টাৰ শুভাৰম্ভণি কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইউৰোপৰ বজাৰত 12 মাহে উপলব্ধ হ'ব অসমত উৎপাদিত সামগ্ৰী। দি আছাম ট্ৰিবিউন আৰু দি ছেণ্টিনেল কাকততো একেটা বাতৰিকে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। অসমীয়া খবৰ কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক কেৰিয়াৰত অনন্য মাইলৰ খুঁটি স্থাপন কৰিলে। নেহৰুৰ পাছত 3টাকৈ লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী নেতা হিচাপে অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মৰ্চাৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত NDAই শক্তি প্ৰদৰ্শন কৰিব। দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। 48খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু উত্তেজনাৰ সৃষ্টি হৈছে। দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মঞ্জিত। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2ৰ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া জুবিন গাৰ্গ আৰু জুবলি বৰুৱা, ছবি মিছন চাইনা।

ফাগুনী ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ উপেন কাকতিৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক এছ পি বালসুব্রমণিয়ম আৰু স্বর্ণলতাৰ কণ্ঠৰ এটি গীত, ছবি হিন্দুস্তানী, গীতিকাৰ পি কে মিশ্ৰ, সুৰকাৰ এ আৰ ৰহমান।

ৰূপালীধ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মেহবুব ৰচিত আৰু এ আৰ ৰহমান সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে আশা ভোচলে। ছবি ৰংগীলা।

আপোনালোকে ৰূপালীঠ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত, ছবি দীনবন্ধু, গীতিকাৰ ভৱেন্দ্ৰনাথ শইকীয়া, সুৰকাৰ জুবিন গাৰ্গ।

অনুষ্ঠানৰ শেহতীয়া কুমাৰ চানু আৰু সাধনা সৰ্বম, ছবি জুৰ্ম, গীতৰ কথা ইন্দিবৰৰ, সুৰ ৰাজেশ ৰোশনৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পপী চন্দ, আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া নলিনী চৌধুৰী, গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

স্থানত এইবাৰ শুনাবলৈ লৈছো হীৰেণ গোহাঁই ৰচিত এটি গীত মন্দিৰা লাহিৰীৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অমিত চৰকাৰৰ, প্ৰযোজনা শিল্পীৰ নিজা।

আপোনালোকে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কেশৱ দত্ত ৰচিত এটি গীত অৰ্চনা মহন্তৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা সুচিন্দ্ৰ কুমাৰ অধিকাৰীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি সুন্দৰপুৰৰ কেওছ।

লীনা বৈশ্যৰ দ্বাৰা পৰিৱেশিত খেয়াল শুনিবলৈ পাব 6:30, 7:45 নিবেদন কৰা হ'ব প্ৰায়চিত্ত শীৰ্ষক এখনি নাট। নাটখনি ৰচনা বিনীতা দেৱীৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55।

6:10 নিবেদন কৰা হ'ব লোকগীতৰ অনুষ্ঠানটি। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:45 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব অভিনেত্ৰী স্মিতা বৰ্মন। অনুষ্ঠানটি ৰাত ধৰিব প্ৰাণজিত প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমে আগবঢ়াইছো পূজা ছবিখনৰ পৰা শান্তাউজীৰ নমিতা ভট্টাচাৰ্য আৰু আলোক শইকীয়াৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে শান্তাউজীৰ আৰু আলোক শইকীয়াৰ কণ্ঠৰ সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো পূজা ছবিখনৰ পৰাই অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ললিতা ছবিখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠত দুটি সুমধুৰ গীত।

অতি কৈছে নেহৰ মুগাৰে মেখেলা তাতো কৈছে নেহৰ ৰিহা তাতো কৈছে নেহৰ তেৰেলিন শাৰীয়ে শুৱনি কৰে যে দেহা মিছেছ কেটি হাউ ডু ইউ ডু

ইমানপৰে শ্ৰোতাসকলে ললিতা ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো বনজুই ছবিখনৰ পৰা ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

ইমানপুৰে শ্ৰোতাসকলে বনজুইৰ ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দেৱী ছবিখনৰ পৰা মালবিকা বৰাৰ কণ্ঠত

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দেৱী ছবিখনৰ পৰাই আশুষ শইকীয়া আৰু এলি আহমেদৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদত পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ

বছৰৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ট্ৰেক্টৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো বিষয়ৰ ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো সুন্দৰপুৰ কেওঁ ছবিখনৰ পৰাই গায়ত্ৰী হাজৰিকাৰ কণ্ঠত এই গীতটি।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1966 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু

0: নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে চৰকাৰে বিনামূলীয়া পৰিবহন ব্যৱস্থা মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে পৰিবহন সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বাস কৰা প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ'ব আৰু ইয়াৰ ফলত বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায়ক হ'ব। ৰাজ্যৰ 11খন জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা বৰ্ষটোত 5400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্য পদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দল ত্যাগৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী দেৱে এইদৰে কয়,
1: মেৰে ব্যক্তিগত কাৰণ হে, মেৰে ৰাজনৈতিক কাৰণ হে, আৰু এক স্বতন্ত্ৰ দেশ মে কোই ভি ৰাজনীতিবিদ কোই ভি নিৰ্ণয় লে সকতা হে আপনে ৰাজনৈতিক জীৱন মে। ইছে জ্যাদা কাৰণ কো লেকৰ মে কোই টিপ্পনী নহীঁ কৰনা চাহতি। দেখি মেৰি ৰাজনীতি আসাম মে হে। মে বংগাল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰতি হু, ক্যোকি ৰাজ্যসভা মে ইনডাইৰেক্ট ইলেকশ্যন হোতা হে, পৰ লোগ হি ইনডাইৰেক্টলি ইলেক্ট কৰতে হে। তো মে বেংগল কি জনতা কি প্ৰতি আভাৰ ব্যক্ত কৰতি হু, পৰ মেৰে ৰাজনৈতিক জীৱন মে জিতনি সমঝ হে, মুঝে তো আসাম মে হি কাম কৰনা হে। তো উসকো সামনে ৰখকৰ মেনে ইয়ে নিৰ্ণয় লিয়া হে।
0: কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সমন্বয়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
2: মই আজি অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনলৈ প্ৰথমবাৰৰ কাৰণে আহিলো আৰু ইয়াৰ জিলাখনৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছে প্ৰত্যেকটো বিভাগৰে আজি উপায়ুক্ত ডাঙৰীয়াৰ লগতে ইয়াৰ স্থানীয় বিধায়কসকলক লৈ এখন আমি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলো আৰু পৰ্যালোচনা সভাখনত আমি বিভাগবিলাকৰ কাম কাজবিলাকৰ সম্পৰ্কে আমি বুজ ললো। মই বিষয়াসকলক কৈছো বৰ্তমান যিবিলাক কাম চলি আছে সেই কামবিলাক খৰতকীয়া কৰিব লাগে আৰু দ্বিতীয়তে বানপানীৰ যিমানখিনি ল'ব লগা সতৰ্কতামূলক কাম কাজবিলাক আছে সেইখিনি কৰিব লাগে। যথেষ্টখিনি ডাঙৰ ডাঙৰ প্ৰকল্প এই জিলাখনত লোৱা হৈছে, সেইখিনি যাতে সময়ৰ ভিতৰতে সেই প্ৰকল্পবিলাক আমি শেষ কৰিব লাগে। বিষয়াসকলক মই নিৰ্দেশ দিছো যাতে তেওঁলোকৰ সমষ্টিৰ এখন ৰোডমেপ প্ৰত্যেকজন বিষয়াই যাতে বিধায়কসকলক দিয়ে, যাতে বিধায়কসকলে নিজৰ সমষ্টিটোৰ গোটেইখিনি কাম কাজ বা সমস্যাসমূহ তেওঁলোকে চাব পাৰে।
0: জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীক তেওঁ নিৰ্দেশ দিয়ে। পৰ্যালোচনা সভাত বিধায়ক দিগন্ত কলিতা আৰু প্ৰকাশ দাসো উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
3: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2027-28 শিক্ষাবৰ্ষ আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ পৰিবহণৰ বিতৰ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা শিক্ষা

0: আশেটো দৰ্পণ পৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পৈগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাৰ স্বচ্ছতা বজাই ৰাখিবলৈ আহান জনায়। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বৰুৱাই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগষ্টোছ টিগ্গা, বেগম আখতাৰ আহমেদ, জিলা আয়ুক্ত কিমনে চেংচান, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী মানুহৰ সংঘাত, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে বৈঠকত আলোচনা কৰে। ইফালে বিজেডিৰ ওদালগুৰিৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰেলপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
1: আমাৰ বি টি চিৰ ভিতৰতে পৰিছে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ, খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছোঁ। যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে, তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল এতিয়া ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমাৰ এছ ডি এমে আজি খুব ধুনীয়াকৈ ৰিপৰ্ট দিলে, হাতী মানুহৰ সংঘাত এই বিষয়ে ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছো। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে, বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা, আৰু এতিয়া নতুন স্কিম আহিছে ভাইব্ৰেণ্ট ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কোপটো আছে।
0: ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজল গাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি বেবী বৰা, অনুজ কুমাৰ বিষয়ে আৰু প্ৰভাকৰ ফুকনে সাক্ষ্য প্ৰদান কৰে। সময়ৰ অভাৱৰ বাবে আন দুগৰাকী সাক্ষী বিৰিঞ্চি বৰা আৰু ৰাজা অসমে আজি আদালতত সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক উন্নত, প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰীসিংহলে উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয় যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্ৰীসিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্ৰুত বিকাশৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তি প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনায়। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি মঙলদৈত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মঙলদৈ থানা গাঁওৰক্ষী সংগঠনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত তেওঁ গাঁওৰক্ষী বাহিনীৰ পৰিয়ালৰ 18গৰাকীৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ নামনিৰ চাহ বাগিচাত আতংকৰ সৃষ্টি কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে আজি দিন দুপৰতে বাঘে এটা গৰু আক্ৰমণ কৰে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই বাঘে গৰু নিধন কৰা ঠাই পৰিদৰ্শন কৰি জনসাধাৰণক আতংকিত নহবলৈ আহান জনায়। জিলা প্ৰশাসনে বাঘে যাতে গাঁওবাসীৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। ইপিনে চাহ বাগিচাৰ কৰ্মচাৰীসকলে যাতে নিশ্চিতভাৱে কাম কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন সুৰক্ষা কৰ্মীসকল

0: হলেও কটকটীয়া নিরাপত্তা গঢ়ি তুলিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত বজাৰৰ সামূহিক গৃহত আজি উন্নয়ন মেলা অনুষ্ঠিত হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত আয়োজিত এই মেলাত জিলাখনৰ 8টা পঞ্জীয়নভুক্ত সমিতিয়ে প্ৰস্তুত কৰা বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক খান্দেলকাৰ নুৰুল ইছলামে এই মেলা মুকলি কৰি শিপিনীসকলক উৎপাদিত সামগ্ৰীৰ জৰিয়তে স্বাৱলম্বী হবলৈ আহান জনায়। গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি অভিজিত নাথে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে।
1: হাতিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাছৰৰ বিধায়ক মহিবুৰ ৰহমান আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি প্ৰায় 25টা বিভাগৰ মুৰববী আৰু বিষয়াসকল উপস্থিত থাকে। বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুবিধাৰ সৈতে জড়িত বিষয়সমূহ পৰ্যালোচনা কৰা হয়। বোকাখাটত আজি বজ্ৰ পৰি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন ৰজাবাৰী ভকতচাপৰিৰ নুমল পেগু বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ ঘগৰা পিটনি পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি লোকজনৰ মৃত্যু হয়। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দীনেশ চন্দ্ৰ বৈৰাগীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত।
2: स्वयं रिसर्च करें या किसी पंजीकृत सलाहकार

0: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। ষ্টুডিঅ'ত আছো মই শাশ্বতী তালুকদাৰ।
1: এয়া আকাশবাণী গুৱাহাটী। প্ৰিয় শ্ৰোতা, এইবাৰ শুনক মহাত্মা গান্ধীৰ শিশুকালৰ আলমত ৰচিত নাটক প্ৰায়চিত্ত।
2: নমস্কাৰ, আপোনাসবৰ আগত মোহন দাস কৰমচান্দ গান্ধীৰ শৈশৱকালৰ ঘটনাৰ বিষয়ত এখনি নাট পৰিৱেশন কৰিব ওলাইছো। মোহন দাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃ পুতুলীবাই। এই মহান ব্যক্তিজনৰ শৈশৱৰ দিনবোৰলৈ যাওঁ বলকচোন।

0: পিতা, এই শ্লোকটোত কি বুজাইছে?
1: ভাগৱত গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, তোমাৰ কৰ্ম কৰি যোৱাতহে অধিকাৰ আছে, কৰ্মফলৰ নহয়। সেয়েহে তুমি কৰ্মফলৰ হেতু নহবা, তাৰোপৰি তোমাৰ কৰ্ম নকৰাটো আসক্তি থাকিব নালাগে।
0: বাহ, ইমান সুন্দৰ শ্লোকটিৰ অৰ্থ!
1: হয় মোহন দাস, সেইবাবে আমি আমাৰ কৰ্মবোৰ নিষ্ঠা সহকাৰে সুচাৰুৰূপে কৰি যাব লাগে। কৰ্ম কৰিলে দেখিবা তুমি তাৰ ফল পাবাই। আমি সদায় শুদ্ধ পথে কৰ্ম কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই তাৰ পথ দেখুৱাই তোমাক আগবঢ়াই নিয়াত সহায় কৰিব।
0: ভগৱান শ্ৰীকৃষ্ণই দিয়া প্ৰতিটো বক্তব্য অৰ্থপূৰ্ণ।
1: হয়, ভাগৱত গীতাত মানৱ জীৱনৰ সকলো দিশ সাঙুৰি লৈছে। বেয়া পথবোৰ কিদৰে বিনষ্ট কৰিব পাৰি তাকো সুন্দৰভাৱে প্ৰক্ষেপ কৰিছে।
0: কি সুন্দৰ এই শ্লোকবোৰ! অৰ্থপূৰ্ণ, আমাৰ জীৱন যাত্ৰাত অতিকে প্ৰয়োজন।
2: বাবা, আজি পাঠশালালৈ যাব লাগিব নহয়। পাঠশালালৈ যোৱাৰ আগতে আমি হাবেলি মন্দিৰলৈ গৈ আহোঁ বোলা, নহলে তোমাৰ পাঠশালালৈ দেৰি হ'ব।
0: মা, মা, মই হাবেলি নাযাওঁ।
2: কিয়? কিয় নোযোৱা বাবা?
0: মা, মোৰ লাজ লাগে।
2: লাজ?
0: মা, বাহিৰত ওলাই গ'লে সকলোৱে মোৰ ফালে চাই থাকে, মোৰ লাজ লাগে। মোৰ গালত টিপিব আহে, মোক কোলাত ল'ব বিচাৰে, মোৰ নাম সোধে। নাই নাই মা, মই হাবেলিও নাযাওঁ আৰু পাঠশালালৈও নাযাওঁ, মই ঘৰতে থাকিম।
2: তেনেহ'লে কাৰ লগত থাকিবা ঘৰত? তোমাৰতো ঘৰত অকলে থাকিবও ভয় লাগে।
0: কিয়? পিতা থাকিব নহয়।
2: পিতাটো ৰাজকোটলৈ যাব।
0: দাইমা, দাইমা আছে নহয়।
2: দাইমাক লাজ নালাগে, দাইমাওতো তোমাক কোলাত লয়, মৰম কৰে।
0: দাইমাক কিয় লাজ লাগিব? দাইমাটো মোৰ লগত খেলে, মোক সাধু কথা শুনায় আৰু মোক একো প্ৰশ্নও নকৰে। দাইমাই কৈছে ভয় লাগিলে শ্ৰীৰামৰ নাম ল'লে আন্ধাৰ ৰাতিও ভয় নালাগে আৰু কোনেও আমাক একো অপকাৰ কৰিব নোৱাৰে। ভগৱান ৰামে সকলোকে ৰক্ষা কৰে আৰু সাহসীও হয়। দাইমা ইমান ভাল
2: হয় নেকি?
0: আৰু মা, বাহিৰত ওলাই গ'লে মানুহে যে মোক কোলাত লয়, মোৰ ভাল নালাগে।
2: তোমাক মৰম কৰে বাবেহে তোমাৰ ওচৰলৈ আহে, তোমাক কোলাতো লয়।
0: তেনেহ'লে ইমান প্ৰশ্ন কিয় কৰে? বাবা, তোমাৰ নাম কি? পাঠশালালৈ যোৱা নে নোযোৱা? আজি ৰুটি খাইছানে নাই? নাই নাই মা, মই হাবেলি নাযাওঁ।
2: তেনেকৈ ক'বলৈ নাপায় নহয়। প্ৰাৰ্থনাত এনেকুৱা শক্তি আছে যি তোমাক সকলো কাম সম্ভৱ কৰি তোলাৰ বাবে তোমাক বল দিব, সকলো কাম নিষ্ঠাৰে কৰি যাবলৈ তোমাক একাগ্ৰতা দিব, তোমাৰ কাম ফলৱতী কৰাৰ বাবে তোমাক ধৈৰ্য দিব। তোমাক ধৈৰ্য, বল আৰু একনিষ্ঠতা লাগিবনে?
0: অঁ লাগিব, তেতিয়াহে মই পিতাইৰ দৰে সাহসী হ'ম, মৰমীয়াল হ'ম। হয়নে পিতা?
1: হয়তো মোৰ মোহন দাস সকলোতকৈ ভাল হ'ব লাগিব। চাওঁ, এতিয়া তুমি মাৰ লগত হাবেলি মন্দিৰলৈ যোৱা, তাৰ পৰা আহি পাঠশালালৈ যাবা।
2: আহা বাবা, আমি এতিয়া হাবেলি মন্দিৰলৈ যাওঁ।
0: যাওঁ দে পিতা।
1: যোৱা।

0: আচার্য।
1: প্রণাম। কালি আমি কি পড়ি আছিলু?
0: রামৰ বনবাস।
1: ও, রামৰ বনবাস। ভগবান শ্রীরামে অযোধ্যা এৰি 14 বছৰ বনবাসত কটোৱা সময়ত মাতা সীতাক রাবণে ধৰি লঙ্কালৈ লৈ আহে।
0: তাৰ পিছত কি হয় আচার্য?
1: তাৰ পিছত হনুমানে সীতামাতাক উদ্ধাৰ কৰিবলৈ যায় আৰু সীতামাতাক ভগবান শ্রীরামৰ সোণৰ আঙুঠিটো দি আহে।
0: তাৰ পিছত
1: হনুমানে রামৰ সৈতে লঙ্কালৈ সেতু বান্ধি লঙ্কাত প্ৰৱেশ কৰে আৰু ৰাম ৰাৱণৰ তুমুল সংঘৰ্ষ হয় আৰু ৰামৰ হাতত ৰাৱণ পৰাস্ত হয়। এতিয়া কোৱাচোন, লঙ্কাকাণ্ডৰ পৰা আমি কি শিক্ষা পালো? মোহনদাস, তুমি কোৱাচোন, আমি লঙ্কাকাণ্ডৰ পৰা কি শিক্ষা পালো?
2: মই
1: অঁ কোৱাচোন মোহন।
2: ৰাৱণে অন্যায় পথত চলিছিল আৰু ৰামে ন্যায় পথত চলিছিল। অন্যায় পথত চলাৰ বাবে ৰাৱণ অকলশৰীয়া হ'ল। ৰাৱণৰ ভাই বিভীষণেও ৰাৱণৰ লগ এৰিলে। এইফালে ন্যায় পথত চলাৰ বাবে ৰামে হনুমানক নিজৰ ভক্ত হিচাপে পালে। গতিকে আমিও ন্যায় পথত যাত্ৰা কৰিলে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিব।
1: অঁ, গতিকে বুজিলা, মানুহে সদায় ন্যায়ৰ পথত চলিব লাগে, তেতিয়াহে তোমাৰ বিজয় নিশ্চিত।
0: বুজিলো আচাৰ্য মহাশয়।
1: এটা কথা নহয়, আজি আমাৰ বিদ্যালয় পৰিদৰ্শনৰ বাবে বিদ্যালয় পৰিদৰ্শক মিষ্টাৰ গিলছ ছাৰ আহিব। গিলছ ছাৰে তোমালোকক যি সোধে তাৰে শুদ্ধ উত্তৰ দিবা।
0: হ'ব আচাৰ্য মহাশয়।
3: হেল্ল' অল অফ ইউ, কেনেকুৱা আছা?
0: ভাল।

0: ओके स्टूडेंट्स प्रथमे तुमालोकर लगत सिनाकी होइलो तुमार नाम कि
1: मोर नाम मोहनदास करमचंद गांधी
0: तुमार
2: मोर नाम अरविंद प्रसाद
0: आरो तुमार
3: मोर नाम प्रकाश बादल
0: ओके ओके আজি তোমালোকে কি কি শিকিলা
2: ৰাৱণৰ লংকাকাণ্ডৰ বিষয়ে আচাৰ্য মহাশয় পঢ়াই আছিল ছাৰ
0: অকে ষ্টুডেণ্টছ মই তোমালোকক কেইটামান ইংলিছ ৱৰ্ড কম তোমালোকে লিখা
4: ছাৰ ইংৰাজী শব্দ লিখিব দিব নেকি
0: ইয়া ষ্টুডেণ্টছ তোমালোকে কেটল টাইগাৰ কেট মাংকি ডগ এই ফাইভ ইংলিছ ৱৰ্ডছ লিখা মই তোমালোকক ফাইভ মিনিটছ দিছোঁ I repeat, cattle, tiger, cat, monkey, dog. Khudha koi likhi ba?
5: Mohandas, tumar cattle khabda to likhute bhool hoi se. Mohi tolo likhi disu, khudha kori lua.
0: Teaser, please collect the slates.
4: হ'ব ছাৰ

0: মোহনদাস, মই তোমাক কেটেল শব্দটো লিখিও দেখুৱালোঁ, তুমি কিয় শুধৰাই লোৱা নাই?
1: আপুনি শুধৰাই দিয়া মই দেখিছিলোঁ।
0: তেনেহ'লে কিয় শুধৰাই লোৱা নাই? কেৱল তোমাৰহে কেটেল শব্দটো ভুল হৈছিল, তোমাৰ বাহিৰে আন সকলোৱে শুদ্ধকৈ লিখিছিল।
1: মই জানো আচাৰ্য মহাশয়, কিন্তু মই নকল কৰিব বিচৰা নাই, মই ফুল পথেৰে আগুৱাই যাব বিচৰা নাই আচাৰ্য মহাশয়।
2: মোহন বলা বলা, আমি খেলো বলা।
1: বলা মোহন, আমি খেলো বলা। মই নেখেলো, মোৰ খেলা ধূলা একেবাৰে ভাল নালাগে।
2: মোহন, তুমিও যে আৰু তুমি সকলো কামতে নকৰোঁ নকৰোঁ বুলি কোৱা, নকৰোঁ নকৰোঁ ক'লে কেনেকৈ হ'ব?
1: আজি তোমাক নেৰিছো মোহন, আজি তুমি খেলিবই লাগিব। নাই নাই, মই নেখেলোঁ, তোমালোকে খেলাগৈ যোৱা।
3: মোহন, তুমি যদি নেখেলা হেডমাষ্টৰ জিমি ছাৰে তোমাক শাস্তি প্ৰদান কৰিব।
1: তুমি যদি নেখেলা কি শাস্তি দিব জানা মোহন?
2: মোহনক কানত ধৰাই থিয় কৰাই থব।
1: বলা আমি খেলোগৈ, বলা
4: বলা বলা মোহন আমি খেলোগৈ।
1: বলা বলা মোহন, তোমালোকেও যে আৰু।
2: বন্ধুসকল, আজি আমি কি খেলিম জানানে?
1: কি?
2: কাবাডী।
1: এ কাবাডী,
2: সকলো সাজু হৈছানে?
1: মোহন তুমি কি চাই আছা, এইফালে আহা।
2: ঐ প্ৰকাশ পাদল, তুমি প্ৰথমে যোৱা।
1: কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী।
4: মোহন এবাৰ তুমি আহা।
1: কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী কাবাডী।

0: এইদৰেই মোহনদাস করমচাঁদ গান্ধীৰ শৈশৱৰ দিনবোৰ পাৰ হৈছিল। তেখেতে কৈশোৰত ভৰি দিয়াৰ লগে লগে পিতৃ-মাতৃয়ে কস্তুৰীবাইৰ লগত বিবাহ কৰাই দিছিল। মোহনদাস করমচাঁদ গান্ধীয়ে সৎপথত থকাৰ চেষ্টা কৰিছিল যদিও তেওঁ যেন কিছু মতিভ্ৰম হৈ বিপথে পৰিচালিতও হৈছিল।
1: মই আপোনাক বচন দিছো, মই মিছা কথা নকওঁ, মই ঋণ পৰিশোধ কৰিম। এতিয়ালৈকে মই মোৰ পত্নী আৰু পুত্ৰক বিক্ৰী কৰি আপোনাৰ ঋণৰ কিছু অংশ পৰিশোধ কৰিছো। এতিয়াও সূৰ্য অস্ত হবলৈ কিছুপৰ বাকী আছে, মই মোক বিক্ৰী কৰি হলেও আপোনাৰ ধাৰ পৰিশোধ কৰিম। বাহ, কি সংলাপ কৈছিল ৰজা হৰিচন্দ্ৰই! লাগিলে যিয়েই নহওক, মই নিজৰ বচনৰ বিপৰীতে কথা ক'ব নোৱাৰো। এবাৰ বচন দিলো মানে দিলো।
2: মোহনদাস, এইবোৰ কি কৈ আছা?
1: পিতা, আপুনি
2: মই অথনিৰে পৰা শুনি আছো, তুমি কিবা ভুৰ ভুৰাই আছা, কিনো কৈ আছা এইবোৰ?
1: কালি যে আপোনাক নাটক চাবলৈ যোৱাৰ কথা কৈছিলো।
2: অঁ হয়, হৰিচন্দ্ৰ নাটক।
1: হয় পিতা, কালি নাটকখন চাই বৰ ভাল লাগিল, নাটকখনৰ বচনবোৰ আওৰাই আছিলোঁ। জানা পিতা, ৰজা হৰিচন্দ্ৰই নিজৰ সত্য বচন ৰাখিবৰ বাবে নিজৰ পত্নী পুত্ৰৰ লগতে নিজেও দাসৰ জীৱন অতিবাহিত কৰিছিল। জীৱনৰ কাল ধুমুহায়ো হৰিচন্দ্ৰক সত্যৰ পৰা পিছলাব নোৱাৰাৰ কাহিনীয়ে মোক বৰকৈ আকৰ্ষিত কৰিছে।
2: হয়, তেওঁ এজন মহান ব্যক্তি আছিল, সত্য ৰক্ষাৰ বাবে নিজৰ পৰিয়ালকো ত্যাগ কৰিব লগা হ'ল।
1: পিতা, এই নাটকখনত মই সত্যৰ শক্তি দেখিছোঁ, আমি সকলোৱে তেওঁৰ দৰে সত্যৰ পথত চলিব লাগে, ময়ো তেনেকুৱা সত্যবাদী হ'ব বিচাৰোঁ।
2: পাৰিবা জানো তুমি সত্যৰ পথত চলিব?
1: কিয় নোৱাৰিম? ভগৱানৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব আৰু ধৈৰ্যৰে আমি সত্যৰ পথেৰে আগুৱাই যাব পাৰিম। আজি এতিয়াৰ পৰাই মই কেৱল সত্যৰ পথত চলিম আৰু সদায় সত্য কথা কওঁ।
2: মোহনদাস, সমাজত তুমি বিভিন্ন ব্যক্তিত্বৰ মানুহ পাবা, তাৰে কিছুমান মানুহে তোমাক বিচলিত কৰি ধ্বংসৰ পথেৰে নিবলৈ চেষ্টা কৰিব। তুমি সত্যৰ পথেৰে সকলো ঘাত প্ৰতিঘাত মষিমূৰ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিটো খোজ তুমি সাৱধানেৰে দিব লাগিব আৰু তোমাৰ প্ৰতিটো কথা স্পষ্টবাদী হ'ব লাগিব। তেতিয়া দেখিবা তোমাক সকলোৱে সমীহ কৰিব আৰু তুমি সফলতাৰ পথত আগবাঢ়িবা।
1: হ'ব পিতা, মই চেষ্টা কৰিম।
2: ভগৱান শ্ৰীকৃষ্ণই তোমাৰ মংগল কৰক।

0: চে আহিয়ে নাপালে, ইমান পলম করিলে।
1: মোহন,
0: মোক তুমি কিয় ইয়ালৈ মাতিছা কোৱা? ইমান পলম করে না আহোতে, মোৰ বহুতো কাম আছে।
1: ৰবাচোন ৰবা, অলপ ধৈর্য ধৰা। মই তোমাক আজি এটা ধুনীয়া বস্তু দেখুৱাম।
0: বস্তু? কি বস্তু দেখুৱাবা?
1: ৰবা, এইয়া
0: কি? এইবোৰ
1: চোৱাচোন, চোৱা, তেতিয়াহে গম পাবা কি বস্তু।
0: চি, এইবোৰচোন মাংস। তুমি এইবোৰ কি দেখালা মোক? চি,
1: কেৱল দেখুৱাই নহয়, খাবও লাগিব।
0: ৰাম ৰাম, তুমি এইবোৰ কি কথা কৈছা? এনেকুৱা পাপ কাম মই কৰিব নোৱাৰো।
1: তুমি যাক পাপ বুলি কৈছা, তাতে ভাৰতীয়সকলৰ জীৱন আছে।
0: তুমি এইবোৰ কি বলকি আছা? মই হলে একো ধৰিব পৰা নাই। কি যে কথাবোৰ কোৱা!
1: মই তোমাক আগতেও কৈছো, মাংস নোখোৱাৰ বাবে আজি ভাৰতীয়সকল ব্ৰিটিছসকলতকৈ দুৰ্বল। এই দুৰ্বল সৈন্যক লৈ তুমি ভাৰতক ব্ৰিটিছৰ পৰা উদ্ধাৰ কৰিব নোৱাৰা। ব্ৰিটিছসকলে এই খাদ্যবোৰ খাই কাৰণে আমাতকৈ বহুত শক্তিশালী আৰু বুদ্ধিমান।
0: কিন্তু এয়া যে আমাৰ ধৰ্মৰ বিপৰীত।
1: ব্ৰিটিছৰ হাতৰ পৰা শাসন ঘূৰাই আনিবলৈ তোমাক তোমাৰ ধৰ্মই কেতিয়াও সহায় নকৰে। এই ব্ৰিটিছসকলৰ হাতৰ পৰা শাসন ঘূৰাই আনিবলৈ হলে জাতিটো শক্তিশালী হ'ব লাগিব, নহলে আমি কেতিয়াও ব্ৰিটিছসকলক পৰাভূত কৰিব নোৱাৰিম।
0: কিন্তু আমাৰ বাবে মাংস খোৱাটো বাদে মাংসত হাত দিয়াটোও পাপ।
1: বাদ দিয়া তোমাৰ এই নীতি আদৰ্শৰ কথা, জাত পাতৰ কথা। বহুতো গুণী জ্ঞানী ব্যক্তি, আমাৰ সহপাঠী, আনকি শিক্ষকসকলৰো বহুতে মনে মনে মাংস খায়। তোমাৰ চিন্তাধাৰা অৰ্থহীন।
0: কিন্তু
1: গুজৰাটী কবি নৰ্মাভে এফাকি কবিতাৰ জৰিয়তে জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাইছে। তেওঁ কৈছে, শক্তিশালী ইংৰাজসকলক চোৱা, কেনেকৈ সৰু সৰু ভাৰতীয়সকলক শাসন কৰিছে। কাৰণ তেওঁলোকে মাংস ভোজন কৰি 5 কিউবিট উচ্চতা লাভ কৰিছে। বন্ধু, যদি তুমিও মোৰ দৰে সবল আৰু শক্তিশালী হ'ব বিচাৰিছা, তেন্তে মাংস খোৱা। মাংস নোখোৱাৰ বাবে তুমি ইমান ভয়াতুৰ, আনকি তুমি ৰাতি অকলে ঘৰৰ বাহিৰলৈও ওলাব নোৱাৰা। ইমান চিন্তা কি কৰিছা বন্ধু? খোৱা, আহা খোৱা, খোৱা। মই তোমাক ভালৰ বাবে কৈছো, তুমি ব্ৰিটিছক পৰাভূত কৰিবলৈ খোৱা, এই সমাজখনৰ উদ্ধাৰৰ বাবে খোৱা।

0: সি গম পালে বেয়া কথা হ'ব।
1: মোৰ জেপত বজাৰৰ খৰচৰ পৰা যি দুই এপইচাকৈ চুৰ কৰিছিলোঁ সেয়াও শেষ হৈছে। কি কৰা যায়? মা পিতাও শুই আছে, এয়াই সুযোগ। কি কৰা যায়, কি কৰা যায়? সেই আলমাৰিটোত কিবা পাওঁ নেকি? এয়া এয়াচোন দাদাৰ সোণৰ বাজু। ইয়াৰ পৰা এটুকুৰা সোণ কাটি বিক্ৰী কৰিলে বন্ধুৰ লগত। ঠিক আছে, তাকেই কৰা যাওক।
2: কাবা গান্ধী বিচনাত শুই আছে। মোহন দাস করমচন্দ গান্ধীয়ে হাতত এখন চিঠি লৈ দেউতাক কাবা গান্ধীৰ ওচৰত আহিছে যদিও চিঠিখন দিবলৈ সাহস নহল। কি কৰিব কি নকৰিব চিন্তা কৰি আছে। পিছত মোহন দাস করমচন্দ গান্ধীয়ে হাতৰ চিঠিখন দেউতাকক দিয়ে আৰু ওচৰতে বহি থাকে। পূজনীয় পিতা, নমস্কাৰ গ্ৰহণ কৰিব। অসৎ সংগত পৰি মই আপোনাৰ আৰু মাৰ আগত মিছা মাতিবলগীয়া হৈছিল। বন্ধুৰ লগত মাংস খাই ঘৰলৈ উভতি আহি ভাতৰ পাতত বহুতে মোৰ পেটত ভোক নাথাকে। মায়ে কিয় কমকৈ খাইছা বুলি সুধিলে উত্তৰত মই মিছা কথাৰ আশ্ৰয় ল'বলগীয়া হয়। এই অভিজ্ঞতাই মোৰ অন্তৰত বৰকৈ দুখ দিবলৈ আৰম্ভ কৰিলে আৰু আপোনাৰ আৰু মাৰ পৰা লুকাই চুৰকৈ বেয়া কাম কৰিছোঁ। মই মোৰ বন্ধুজনক দৃঢ়ভাৱে জনাই দিছোঁ যে মোৰ জীৱনত মাংস খোৱাৰ পৰ্ব ইমানতেই শেষ। মই পইচা আৰু সোণো চুৰ কৰিছোঁ। অনুশোচনাত দগ্ধ হৈ মই আপোনাৰ ওচৰত দোষ স্বীকাৰ কৰাৰ সংকল্প ললোঁ। আপোনালোকৰ আগত আহি সঁচা কথা কোৱাৰ মোৰ সাহস নহ'ল, সেয়ে এই চিঠিখনত সকলো কথা লিখিলোঁ। মোৰ এই দোষৰ বাবে আপুনি মোক উপযুক্ত শাস্তি দিব পাৰে। মোৰ এই দোষৰ বাবে আপুনি যেন নিজে নিজকে দোষনীয় বুলি গণ্য নকৰে, মোক ক্ষমা কৰি দিব। ইতি আপোনাৰ মোহন।

0: মই জানিছিলোঁ মোৰ এই স্বীকাৰোক্তিয়ে মোৰ বিষয়ে পিতাক সম্পূৰ্ণ আশ্বস্ত কৰিছিল আৰু মোৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু স্নেহ বহুত বাঢ়িছিল।
1: কাবা গান্ধীৰ মুকুতা মণিৰ দৰে চকুপানীৰ টোপালবোৰে মোহন দাস কৰমচান্দ গান্ধীৰ অন্তৰৰ পাপ ধুই নিকা কৰি পেলালে। কাবা গান্ধীৰ দয়া আৰু মৰমত মোহন দাসৰ মন ফৰকাল হ'ল আৰু পাপৰ প্ৰায়চিত্ত হ'ল। মনৰ পৰা সকলো বেয়া চিন্তা নিমিষতে আঁতৰি গ'ল। মোহন দাস কৰমচান্দ গান্ধীৰ জীৱনত কোনো লোভ প্ৰলোভনে দেখা দিয়া নাই, সদায় সত্য নিষ্ঠাত কাম কৰি গ'ল আমাৰ এই সমাজৰ বাবে।

পৰে শ্ৰোতাসকলে মহাত্মা গান্ধীৰ শিশুকালৰ আলমত ৰচিত নাটক প্ৰায়চিত্ত শুনিলে। নাটকখনিৰ ৰচনা আছিল বিনীতা দেৱীৰ। নাটকখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বৰষা শৰ্মা, তন্ময় খনিকৰ, হাৰ্দিক শৰ্মা, উৰ্বশী জোনাক বৰা, জনাৰ্দন পাটৰ, জীয়ন ৰঞ্জন শইকীয়া, লয়ন ৰঞ্জন শইকীয়া, সৃজন বৰুৱা, অনিন্দিতা গগৈ, মননমুগ্ধ কাশ্যপ আৰু সুদৰ্শন বৰকটকীয়ে। নাটখনিৰ সংগীত ব্যৱস্থাপনা আৰু প্ৰযোজনা সুদৰ্শন বৰকটকীৰ।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জুবিন গাৰ্গ, মালবিকা বৰা, দেৱজিৎ চৌধুৰী আৰু শান্তাউজীৰ কণ্ঠত হিয়াদিয়ানিয়া ছবিখনৰ পৰা এই সুমধুৰ গীতটি।

ইমানপুৰে শ্ৰোতাসকলে জুবিন গাৰ্গ, মালবিকা বৰা, দেৱজিৎ চৌধুৰী আৰু শান্তাউজীৰ কণ্ঠত হিয়া দিয়া নিয়া ছবিখনৰ পৰা গীতটি শুনিলে।

0: বই পড়ি আপনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 মেগাহার্জ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ এটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক পুৰ। এতিয়া শুনক ভজনৰ অনুষ্ঠান। অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ কেইটামান ভজন শুনাবলৈ লৈছোঁ।

ৰামধেনুৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম। জীৱন, এই জীৱন কেৱল সময়ৰ এক ধাৰা নহয়, নাইবা জন্ম আৰু মৃত্যুৰ মাজত কেৱল এটা যান্ত্ৰিক যাত্ৰাও নহয়। জীৱন হৈছে এক অনুভূতি, এক অভিজ্ঞতাৰ সংগীত, হৃদয়ৰ পৰা ওলাই অহা নিঃশব্দ কবিতা। কবিতাত যেনেকৈ শব্দবোৰ মিলি অৰ্থ সৃষ্টি কৰে, তেনেকৈ জীৱনত সুখ দুখ, আশা নিৰাশা, প্ৰেম বিচ্ছেদ, জয় পৰাজয় মিলি আমাৰ অস্তিত্বক অৰ্থ দিয়ে। প্ৰিয়শ্ৰোতা, ৰামধেনুৰ আজিৰ অনুষ্ঠানটি সজাই লৈ আহিছোঁ জীৱন আৰু সপোনৰ কিছু কথালৈ। তেনেহ'লে অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক মোৰ অতিকৈ এটি ভাল লগা গীত, বজৰংগী ভাইজান ছবিখনৰ পৰা। গীতটি গাইছে ৰেখা ভৰদ্বাজ আৰু ৰাহত ফতেহ আলী খানে।

জীৱন মানেই হৈছে অচিন পথৰ হাঁহি আৰু কান্দোন, কেতিয়াবা জোনাকৰ পোহৰ, কেতিয়াবা দুখৰ আন্ধাৰ। জীৱন মানে অব্যাহত নদী যি বৈ যায়, থমকি নাথাকে, কেতিয়াবা আকৌ ঢৌ চোকাৰে, কেতিয়াবা নীৰৱ নিস্তব্ধতা। জীৱন মানেই হৈছে সপোনৰ ওপৰত বিশ্বাস, আশাৰ ওপৰতে নিৰ্ভৰতা, হেৰাই যোৱাৰ মাজতো এটা নতুন সূৰ্যোদয়ৰ অপেক্ষা। জীৱন মানে অন্তিম প্ৰশ্নহীন যাত্ৰা, য'ত আৰম্ভণি থাকে কিন্তু অন্ত নাই। ৰামধেনুত এইবাৰ শুনাবলৈ লৈছোঁ আপ কি কসম ছবিৰ এটি গীত, শিল্পী কিশোৰ কুমাৰ।

জীৱন, এই জীৱন শব্দটো ক'বলৈ যিমান সহজ তাতকৈ বহুগুণে কঠিন ইয়াক জীয়াবলৈ অথবা বুজিবলৈ। আমাৰ প্ৰত্যেকৰে জীৱনৰ সংজ্ঞাবোৰ বেলেগ বেলেগ, আৰু সেইবাবে কিছুমানৰ বাবে জীৱনটো এপাহ সতেজ ৰঙা গোলাপ, আৰু কিছুমানৰ বাবে জীৱনটো কিতাপৰ ভাজত শুকাই যোৱা এপাহ মৰহা শুকান গোলাপ।

মানুহৰ জীৱনত সপোনক লৈ কিমান চৰ্চা হয় কৈ শেষ কৰিব নোৱাৰি। সপোনৰ জগতখনক আমি জানো অকল কল্পনাৰ খেল বুলি ক'ব পাৰোঁ। এই সপোনেই কেতিয়াবা আমাৰ জীৱনত এক অদ্ভুত সংযোগ স্থাপন কৰে। সপোনে আমাৰ মনত ব্যাপক প্ৰভাৱ পেলায়। কৰিব নোৱাৰা কামো আমি মনেৰে কৰিবলৈ উৎসাহী হৈ পৰোঁ। সপোনৰ ৰঙে মনটোক উৰুৱাই লৈ যায় কোনোবা দূৰ দূৰণিলৈ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মোৰ আন এটি ভাল লগা গীত, জুবিন গাৰ্গৰ কণ্ঠৰ মন যায় ছবিখনৰ পৰা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো শিবেন বেনাৰ্জীৰ কণ্ঠৰ খয়াল ৰাগ মাৰু পেহাক।

সন্মান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খায়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে আমাৰ আজিৰ তৃতীয় অধিৱেশনৰো ইমানতেই অন্ত পৰিল। আমাৰ কাইলৈ প্ৰভাতী অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

আপুনি গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে আমাৰ আজিৰ তৃতীয় অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ কাইলৈ প্ৰভাতী অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 27 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 11 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈ গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।